0: নপাইলি তাহাযোগে উপযুক্ত বৰ তেও মই ৰাজ্যৰে কৰিছি স্বয়ম্বৰ
1: জয় গোবিন্দ গোবিন্দ ৰাম ৰাম নবীন সুন্দৰ হে গৰব কঞ্জন
0: কেউঠে উপযুক্ত নপাইবা যোগে
1: আচ্ছা
0: মই ৰাজ্যৰে স্বয়ম্বৰ কৰিকি বসে
1: ৰাজা মানুহ বসেইছে
0: যাহাৰ ঠাৰে কন্যা তাৰ অমনতা বলিব তাগলাৰে জেমা দেই
1: বৰ্ণমাল দেৱ
0: এ নাৰদ বইলে ৰাজাৰে কেৰে
1: কথা কলো
0: অকাৰণে ভণ্ডা আৰু ধন শেষ
1: কলো
0: আগৰু যদি পৰে কহি
1: থান্তু
0: উপযুক্ত দুৱাইতিয়ে পাই
1: থান্তু
0: তালিকাৰে ঘৰ নাম সম্ভ
1: বিৰংগ
0: জম্বুবতী গৰ ভূকৃষ্ণক কুব
1: ৰাম দে ভজ ৰাম মন্দে ৰাম ৰাম
0: দুর্যোধন এপরি
1: শুনিলাম
0: কথা কহিদেব হে
1: ব্রহ্মাঙ্কর বলা।